নমস্কার, আৰু ওলাৰ লগতে সুন্দৰ ভিয়ান ইদ্যা আকাশবাণী কেন্দ্ৰ টুৰা মিডিয়াম ৱেভলা 243.31 মিটাৰ আৰু কিলোহাৰ্জ 1233 নি অনুষ্ঠান প্ৰচাৰ হ'ব লাগিছে গাছা। আজি মঙলবাৰ আগষ্ট মাছলা 11 তাৰিখ চন 2026 আৰু সময় ভিয়ানলা 6:30:20 পাৰ হ'ব লাগিছে। আজিলা অনুষ্ঠান দা শুরু করব এগরা সুন্দর বাণী দিয়া। বাণীরা হলে কর্ম ইঙ্কা চাবি হয় জিদ্দ সফলতা লা সব দরজা গিলা খুলিয়া দেয়। আপনি গিলা শুনিলে এগরা সুন্দর বাণী। আজিলা অনুষ্ঠান নিয়ে আপনি গিলা প্রথম গানরা শুনিবাগে পাব শিল্পী পলেশ হাজংলা কণ্ঠনী।